0: हेलो फरमाइश।
1: हेलो जी, नमस्ते।
0: नमस्ते, हेलो फरमाइश कार्यक्रम में आपका बहुत बहुत स्वागत है।
1: मैं बेतिया ने गोलाघाट असम से बातें कर रहा हूँ
0: जी। असम से आपका नाम?
1: मेरा नाम रमेश पत्र है।
0: रमेश जी, फोन करने के लिए बहुत बहुत शुक्रिया। आप कैसे हो?
1: अभी तो अच्छे हूँ।
0: अच्छा अच्छा,
1: इधर मौसम अच्छा नहीं है, पूरा धूप हो रही है।
0: ओके,
1: उधर कैसा है मौसम?
0: हाँ रमेश जी, हमारे यहाँ पे मौसम अभी अच्छा है। रात को बारिश हुई थी तो अभी थोड़ा ठंडा है। जी जी जी। और रमेश जी, आप असमिया बोलते हैं?
1: हाँ हाँ बोलते बोलता
0: ओके
1: हूँ।
0: ओके, ओ तेने होले अपनी अखमियात को ले हो बो
1: हाय हाय हाय कम अखमियात तो कम।
0: ओके, আপনি কি করে?
1: মই বৰ্তমান একো নাই, আগতে শিক্ষকতা কৰিছিলোঁ, এতিয়া
0: আচ্ছা আচ্ছা ওকে
1: ৰিটায়াৰ হ'লোঁ।
0: আচ্ছা আচ্ছা আচ্ছা ওকে।
1: হয়,
0: আৰু আপুনি আমাৰ এইটো ঠিকনাটো কেনেকুৱা পালে?
1: মই অনুষ্ঠানটো শুনি থাকোঁ।
0: আচ্ছা, শুনি থাকে আপুনি?
1: মই শুনি থাকোঁ, ৰেগুলাৰ শ্ৰোতা হয় মই।
0: আচ্ছা আচ্ছা আচ্ছা, কিন্তু আজি ফাৰ্ষ্ট টাইম আপুনি কল কৰিছে?
1: হয় হয়, ফাৰ্ষ্ট টাইম কল কৰিছোঁ।
0: ওকে, বৰ বৰ ভাল লাগিলে আপোনাৰ লগত কথা পাতি। আৰু আগতো কৰি থাকিব?
1: কৰিম কৰিম।
0: ওকে ওকে, হয় তো অকণমান হিন্দীত কথা পাতিব লাগিব, মানে আমাৰ যোনটো লিচনাৰ আছে বেছিভাগ হিন্দীতে কথা পাতে যে।
1: গীতটো কৈ লওঁ?
0: হয় হয় কওকচোন।
1: মোৰ গানটো হ'ল জেঠ কি দুপহৰি মে, এইটো চিনেমাৰ নাম আছিলে কুলি নম্বৰ ওৱান।
0: ওকে ওকে, হা হা হা, ঠিক আছে, শুনাই দিম।
1: আৰু মোৰ এইটো ডেডিকেশ্যন দিব খুজিছো।
0: হয় হয় হয় কওক।
1: ডেডিকেশ্যন প্ৰথমে মোৰ শ্ৰীমতী আছে ৰুণু পাত্ৰ।
0: ওকে, নমস্কাৰ ক'ব।
1: তাৰপিছত ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, যোগেন্দ্ৰ অংকি আৰু অঞ্জলি বসুমতাৰী, আৰু আপোনাক ডেডিকেশ্যন দিছো।
0: ওকে, থেংক ইউ, বহুত বহুত বহুত ধন্যবাদ। তো রমেশ জি, হম আপনার পছন্দ কা গানা কুলি নম্বর ওয়ান ফিল্ম সে সুনা রহে হ্যাঁ।
1: থ্যাংক ইউ।